आसक जरा फुंनी उज्जैन कप बोरक पंडा संग्रे सबमुंग खालेका मता निना उरे सबमुंग नरनी जतनो तिनी नवा साल काहम करें ठांग तंग हने जाई और सबमुंग ने बिशिंगटे तिनी नवा पांदानो चेंगी रखा ताउक साल कामनी पांदो नंग बयां कोक साल नहीं तिनी साल कामनी पांदाने कप बोथमंग का हमिया ता साडी ता खनाडी ता नोगडी ता नाइडी ताबुंगनि अजरा अमा हायनां खा जों কাইসাগি মহাত্মা গান্ধী সাইকেলা মানে কক নমুত মানো যে ককা বুড়ামঠ দেখো বুড়ামঠ কহো বুড়ামঠ ছুনো হুনে যে কাছে কক নামানি তাবনি সাল অম হাইডাং থাকা অভয় মা দোকে তান বেঙ্কে অসংচার অজঞ্জাল আসকে তাবনি অজরাও তামনি সানাই খরচায় খরচা হামজাকমা খাইরকমা গ্রীখা তে আসকে চিনি তাবনি অজরাও চেসা পানাং কী চাষে নেই ভিডিও ভাইরাল অংনান বাকে কী চা রং পয়সা হাজিনা বাকি দাং হা তামং খা তাবং অজরাও বেলাই খেন নগো চিনি চাই খনাই রক নিজে

0: Oh, sak-sak kaisa kosik biramati sana nda natam khlanyan bagi jangkha aske tomung sitrao tong laikha je sitra tong mani bisingtei jini kobang ma jini somas jini tong thok sitrangi thong hanke abun ma sasine bile abun bagi bunya sakangke buya haimi hanjago naikhangke bo haimi hanjago ते खाना गांके वो शागो कलाई होने का इशारा कर चाकर संग आगे निचे में खाना ही फेमनी अब हरोक डंगे जाऊँगा टापु उनके फाजी कैसे कोक दुनाई नेगा तेरे शाल का मनी बांधने शाव कोक डुक लाई जाऊँगा फ़ोन कहाँ हम
1: अंगुला का किन्हीं नहीं मुनी
0: आओ सारी
1: उधर ना तो कलर मुखना जाऊँ सिंजा करे पड़ो अब Osan babu, nono bo bela bela hamba ya betul ni je kok, itu mana ang pula nuzul to.
0: Da da.
1: Ini kalau itu nono ya yo ni ni jat ni mukaham, mukaham, to mukaham kaya jono itu abang yang itu tani di dia yo, abang tabu kita saja tani ini tapi ni kok salah soal.
0: Ah.
1: Ini kan apa?
0: Hmm.
1: 今年生小的是女的，生生什么的？但不，我们老婆在我说白了些，我们老婆在门口，啥都不，我到那里没听过，他们没听过，女的，啊，他们可以，一个，那时候新加坡人，啊不，到人家一个老婆在我们印度，他们可以，这，我老，这老婆在我照顾，他们，看了看了给，一说那比赛来，好多人。 Mania, bunyian mut, bunyian mania. Datal bunyian sokor bunyino, rosan lah kaya ini, hotel kuni jadi satu ada kaya. Jadi, jadi asok di muka bos tay, anu ni ay, jodoh itu mana tamu kuli juga bos tay, siro kau mukulah.
0: Oh,
1: mutu mai bo, jadi ni si anal dabo, tamu orang kaya orang kiri shol di jaja, ag mata upai bo, jadi. Ishal nam prathana khai ki je samu khai je kam khai ke ke sudu mana musmo sudu bisi bisi mana musu bu ang kotor ang reply ang ongkar ang yang kusa dong ong je kan ai si muluba isu bakati mana apa grad bada musu ji wai ji bu ne ji bu ne ni si la maro grad bada elo
0: au
1: di boro ne ki abo shol bisa ke ni Ah, ukur tala ni bisa kaya sih, oksi isi opos tau. Mone kaya bo, angin roto kisu, angin roto kaya, angin hai kaya ini kiri pintu, iso je be, beto mo, apa bisa kaya je, angin kormo kaya kormo kursudu, angin kormo lo angin san daidu angin kortu ibo. Udu, ol, utai bala gabu, iso se na ya bo. Iso kita isa se na bo, angin pol ba botari na niko, bo, iso kasi semana. Angin kortu ba angin samung, makanya angin, Ani kau tu makan. Tamu kita ini cuma satu tamu kita abah sedih pun kalau tamu kita ayuh bos tak tamu ayuh mana musim bunyian saya ayuh mungkin musim ba. Abah ulo ayuh matra ulo bo. Soal nabi saya kaya ni begini orang kadung sah topor isi black pin saya kule ayuh bos tak itu. Abah yang kita tu nak nak kok sama. Soal nabi tu nak kaya soal nabi aje soal nabi soli soli dia. Soal nabi tu kisah naik tu. Abah semua cara tu kisah musim.
0: รักก็ได้อ่ะบางเนี่ยคุณก็ต้องทำต่อไปตอนนี้เนี่ยคุณทำบุญบุญอะไรใครที่บอกเราไม่บอกเราทำได้ที่บอกบอกบอกบอกต้องใช้ใจต้องคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณคุณค এই অসংসার যত্ন আশাই ফেহেঙ্গে ওইসা অসংসার নাকারি থাকাই একচুয়ালি চিনি ওয়ানসুক মানে যেন তাক ফোন স্লাইমেয়াকু যেন কিছু যা চিনি কংমা নাইকানি বিশংতেই কংমা সাইমাওনি বিশংতেই চিনি অসংসার ন যাক ফোন কাহামকে না হারি মেয়াকু सैंसा कसने सिमी जो गाहम होनी वनसुक

Maya. Tukzak ba, mokole muktei. Nugui, manja ba, kepal birman nanggu. Kapang, sulang, sulano, kelai manja gei. Kapang sulana no kelai manja gei. Leng pramang, lam koroi. Lama tengshano bupra senamai. Mare marai shong haduk himgrukmang. Bekereng bukur ngkha. Tobose tabuk bo tongra khudi. Tini manana khanaf hayana. Taibusuk thungjak sinai maitang goromo nukhor tong sinai kubui lamprano sinai takhuk bukuk song yak tolei tishidi khabaksha au balakino khratatok animeshni o koklop lama lampra au Hai apa no? Tapi korca bini nak kicing, ani nak takuk belakang ani kan ani takuk buat kenal itu ngoh. Ang saya mana buat message pon orang hari ini, ke Fadi jualan terdekat kat tangga itu ngoh ba. Tapi kaisa koglok poliwan, abang ka ojon si naik ka. Ani belakangnya gana ni, ani kani bahan aja joytri. Aku bapa belakangnya sekarang jadi mungni hap orang tonglay dok, jadi kau kerbau bayi tonglay dok bini mungno cayman bayi na, eba bono sini bayi na. Aku hingga ojon. Oke, Fadi, juara payti tingkah apa? Bini kau kerbau no ceng kenalayana. Kekha engi bo asyik tak khadi, nono canai kia bo tonglak. Kekha engi bo Ojono tongke, kekabo afro ketui bayi baksha, ketui ingi bo asyik tak tui di, cawui kayokke kya bo cakla, ketui ingi bo ojono tongyake, ketui bo afro kekabo baksha, kutung ingi bo asyik tak tung di, jotono tanggane. Jotono thangane nini hachalo kutung ngibo ojono tongke mashing kechangma wo nono nangane chamu kechang ngibo asikta changdi khaigla kebo nini gana wo kechang ngibo ojono tongke tangbula kutungo nung nori di kechang serap Sengsara tong nai kekha ketei kutung kecang ojono tong yake tong lak kebo ketang au balakana kena tetok joi trini ne o koklop kakayo kena itu noi takuk te bukuk sungbo kena baik kena bini o koklop no kisah juta-juta hai da bini kok tang rok e bin sorry bin kok lop rok au bo kisa apa hai no nge bo to bono tabu bono ta min chanai bo to khana ya pa nang khana phi ba share khai disu na joytri no tabu chini khorok sa phorang nai jek tong chi mung shali ya bini second version jak bo a chini madam no আসকে শলি ফেকাই বিনি তমং চামং বিনি চেহারা বিনি গরং বইবনো যতন হিনপো নংতাং অ চিনি অ মেম ন এপা চিনি ম্যাডাম ন সলকা নং বাই বিনি জেরক্স কপি সিং তংশিবলা হিনে হংকে উসকাং আং ববনো নুগে হাই নং জাকা বা নংতাং আসক চিনি অ ম্যাডাম ন সল থাং মা কলাই খা বিনি শিষ্য হিনি দ নং বা বনো আসক সলকা হনে আও হংকে ভাইদি হ জরাওতে তাংসর চামং খনালায় না খরাতে খনাতে জরা পাইমানি চং শিরিকলা লাস্ট এবা পাইথাগো তে তাংশ ক ক্লব সং খনাওই তিনি নিখা পাইয়া খাই পানো খলবানো ফাইদি অজরাও তৈতাংশ রচামুং খালায় না